ဟောက်ဂျစ်တာမီရေရေဒီယိုလီလာနောငါလမ်တိုင်းလီလာစစ်တာစက်တမ်လန်ခိဘရှင်ဒီသဘလေးကြီးစက်တမ်ဒါလောဘုတ်တုံပမ်ဘူဗနေရှိုရီဒီဘီသဘလေးကြီးမချနူပီမာလင်ရှနာကြီးစက်တမ်ဒါဝမ်ခေမ်အပနာလလွန်ဘင်နူပီထွေဘီကြီးစက်တမ်ဒါစန်ဂျမ်ရာစမနီဒီဘီဘိုယာကြီးစက်တမ်လန်ခိဘယုံနမ်တရွန်ကူမာရှင်पुलिस कांस्टेबल खोइमू की शक्तम दा मैतान के शांगबम इरापोत सिंह लीला इब जीवन हैशनाम्ब लीला पुथोप अधिकारी मयुम गी चंद्र शर्मा पुथोप द तेंगबांग ब अथोपम सुभाष चंद्र आकाशवाणी इंफाल औजीमु मणिप्री मतमिशे मुखदोल तमजरी वहेंगबम प्रेमिला की खोंजलदा ビレンハイタンバナサイリングバマニプリマタミシメクトルトウジェリプナタミナ